0: পাঠিয়ে দেওয়া যায়।
1: বাচনৰ বচাও লুঞ্চনী হিংসা সামাজিক অপৰাধ হ বাল বালিকা লুঞ্চনী হিংসাক ভুক্তিমা হ'ব পাৰে হিংসা চিনিকি অসন্তোষ পাতিলে পৰিচিত নদীবাৰীবাট হ'ব পাৰে অভিভাৱকে আপোনাৰ ছোৱা ছোৱালীৰ ব্যৱহাৰ খিয়াল ৰাখ বাল বালিকাক চাল চলন পানী বেহৰা অভিভাৱিক পৰিৱৰ্তন আয়োগ হ'ব পাৰে উনীহৰ তৎকাল পূৰা কৰ বাল বালিকাৰ সৈতে নিয়মিত সম্পাদ কৰ
2: আন্তৰিক মামিলা তথা কানুন মন্ত্ৰালয় উত্তৰ প্ৰদেশ দ্বাৰা জনহিতমা জাৰি সন্দেহ।